এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ, পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম

0: সংযোজন হিচাপে আজি তিনিচুকীয়াত 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা ফ্ৰান্সৰ নৰৱেক 4-1 গলত পৰাস্ত কৰি গ্ৰুপ আইৰ শীৰ্ষত উপনীত। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰি সেইটা এতিয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ'নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দীৰ্ঘৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে 80 ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ পাইছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। সেই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্যদলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰ অঞ্চলৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3-দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপালকৈ পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কালি অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা কাৰ্যবাহিনীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এইবাৰ জিলাখনৰ 149,045 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰপেটা জিলাত এই কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
1: কাইলৈ অৰ্থাৎ 28 জুনত পালন কৰিব ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এইবাৰ 3-দিনীয়াকৈ অৰ্থাৎ 28, 29 আৰু 30 জুনত পালচ পলিঅ' দিৱস পালন কৰা হ'ব আৰু বৰপেটা জিলাতো ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ভাৰতবৰ্ষক পলিঅ' মুক্ত কৰি ৰখাৰ বাবে এই অতিৰিক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 3-দিনীয়াকৈ। বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যুটীয়া স্বাস্থ্য সঞ্চালক বৰপেটাৰ অধীনত এইবাৰ 0-5 বছৰৰ ভিতৰত 2,79,563 শিশুক এই অভিযানত সামৰি লোৱা হ'ব। বৰপেটা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই

0: জনোৱা মতে 28 জুনত টিকাকৰণ কেন্দ্ৰবোৰত শিশুক পলিঅ' প্ৰতিষেধক খোৱা হ'ব। তাৰ পাছত 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ বা বিভিন্ন নিৰ্দিষ্ট স্থানবোৰত গৈ বাট পৰি ৰোৱা শিশুবোৰক প্ৰতিষেধক প্ৰদান কৰিব। এই অভিযান সফল কৰিবলৈ বৰপেটাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ অঞ্চলত 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে।
1: দৰং জিলাৰ 705টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1,36,120 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 2,678গৰাকী স্বাস্থ্যকৰ্মী আৰু বিভিন্ন পৰ্যায়ত 141জন পৰিদৰ্শকক নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱা বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সন্দৰ্ভত আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁওখন মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত। এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আম্বাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেত এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ

0: চি ছেভেণ্টিন গ্লোবমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰীসহ 41জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইয়াৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হস্পিটেল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা ভীষ্মি শীৰ্ষক প্ৰজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকনৰ সৈতে এয়া মনজিত গগৈ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভক্তি আৰু আধ্যাত্মিকতাৰ অনন্য সমাহাৰেৰে কালি পুণ্যপীঠ মা কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ সামৰণি পৰিল। নিবৃত্তিৰ পাছতেই পুনৰ মন্দিৰ পৰিচালনা সমিতিয়ে মূল দুৱাৰ সাধাৰণ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন এছ আই আৰ প্ৰক্ৰিয়াই এবছৰ অতিক্ৰম কৰিলে আৰু এই পৰ্যন্ত ভোটাৰ তালিকাত দেশৰ 6 কোটিৰো অধিক ভোটাৰৰ নাম কৰ্তন হৈছে। দৈনিক জনমভূমি কাকতত এই বাতৰিটো মুখ্য বাতৰি হিচাপে আজি প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত একেটা বাতৰিকে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া 50জনীয়া উদ্যোগপতিক গুৱাহাটীলৈ আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছিল যদিও বিশেষ কাৰণত এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছিল। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অতিথি প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও জাপানৰ বিনিয়োগৰ পথ ৰুদ্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী নাহিলেও অসমত ৰুদ্ধ হোৱা নাই জাপানৰ বিনিয়োগৰ পথ, জৈৱ ইন্ধন ছেমি কণ্ডাক্টৰত হ'ব বৃহৎ বিনিয়োগ। একেটা বাতৰিকেই দি ছেণ্টিনেল আৰু অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ প্ৰলয়ংকাৰী ভূমিকম্পত এই পৰ্যন্ত 600ত কৈও অধিক লোকৰ প্ৰাণহানি হৈছে। খহি পৰা অট্টালিকা আৰু বাসগৃহৰ মাজত এতিয়াও হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আদালতত অব্যাহত থকাৰ মাজতেই কালি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ কৰা হয়। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক ডাঃ হেমেন দাসে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435404522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ ওছমান ডেম্বেলেই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1 অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজৰগাডে একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত আজি পুৱা কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নৰৱেক 4-1 পৰাস্ত কৰি ফ্ৰান্স গ্ৰুপ আইৰ শীৰ্ষত উপনীত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী কিছু সময়ৰ পাছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: kene kithi pithe tum hai te bola rum se nang patulu ni phat na ni ni pran ke jogi phat ama lun ke sabe lo ki lun ke bang hota herai ekdam ewa ma don lang ba aga phinang chi lun thunoi polo ni ke ka phire ni phu so ma long dun edel a lun bangela ta je sing rong pisi taklo a prang ke jubin gar phanila so lun ki pi prangali nili phanse nang pi ba pra hala jubin gar bang ke aninge che hang lun sin pilo hela phan ke ni phan bang ke la det ke ching hona alam thi sin api amar lun dun edel ni ba so phi ben ke ko dak taralang so cheng phil lum ki taralang suhor bang ke ni bang matha thulo he ni bang ke lun dun dilo lun ki mi ke lun barim ke dak ban sin ni cheng dun ki lun permanent khe di ki lun ver ke ha so pram da lun lo he stamila so pena phi ke ni ke lun ki mi ke lun le lo ne kor te ni bong na na lun dun lo so phi ke ne bong jai sing rong par he la bang ke lun ki mi ke lun ke cheng lo मसिन ने बैंक ने हेमपेन के लून की मी के लून बैंक दो ओलो पन ने के बारेम से चाली पुपु मत ता सुट के ने के बारेम से के कि लून के चेंग दोन ला है
1: कंते नंग लिको ना लो के लून चेंग के ला लून बारी मा बैंक है
0: ए के ने लो तारा लंग सु
1: तारा लंग सु
0: तारा लंग सु सि ने ना लून दोन चेंग लो आ लून ना नंग टॉक पि बावे तो आ ए आला दुं लहाय उसोबा उसोमार फान हेदी उसोमार के बाय लून पि ने पुके ने बांग लोंग लेके लोंग दुं गली ना बांग के टॉक पि लेना पि गली তেকে লংজন পেন লুন দু নই পুলো নিফান মাংকে এ উসুকে বাই লুন লুন নই পুলো টক থেক বাঙাবে দে নিজির পি তুমতা নি বাং জয় ফি লং লং হাং দাম লো আবি লং লে না হক লং তা লং লি লং থাই বে না থান বাং তাবে দে লু মহালা সো নি নি নিং চি মাথা লা নি বং মার দু মাতি লা জু ই চি জুক প হালা বু সক্তা টা হন পন মাতি ই হি আরি কে বু সক্তা এন কে ই হি আরি কে উসু নি বং চি জুক প আমা দে বাং তা কে লা মা বস্তা চিলে মে ইজয়ল হে নি বং ভাই নি কেং মে হি জুক वो सक्तार पकला मन पिते नि पायना थेंग पो आमा गे ने बांग ता एस को सोन ल हो पो मारा को अरजाक थुलो ने मे ग्यांग ल ता नि छक पो मति केला हिजुक हिजुक से ल ल ने वाम पेन लक्स हिजुक पन ल जु इ हे कांग दोय पन तान पन हे आमा रे के ला सोलो नि मि थांग जे टॉक पन गे ला सोन लुन ते चोई मा न हक ता लुन टॉक थाय बि द ल हांग थाय बि द ल नि जिर पि दम दा न हक ता हांग थाय बि द ल पुलो आमा ते नांग रा ल लोंग लुन था तो पकलांग था पुलो অকলেম প্লেয়ার লংকে লুন লাং লাং লো পুদা চকলো লুন পুলো পুদা চকলো পুলো দি ফুলুন দুন ল আনু তেন তা তুয়া ই সি লুন এর লো সুগে বাই লুন তা তুয়া এ লুন সি বাংলা পুসি লুন হুর লেন কি চক চি বল হপু লুন ল লং লং চি নে বাং সে ফাস লং লু
1: কপি এ হুন বাং ল লাগে লা ফিস
0: 1994 ল বান
1: কার বি নিম সর নিম সরং আ জেল
0: ডাক্তার লাং সো ল লাগে লা দা কি চেং বেন গে নি দাক চি পতে দুন তে কি নে লক সি লং দুন ला आको चिसिक से पेन पेन लुन बारे में ला सो नंकार जु तुम ता नंदा दो लांग ने फन चितोंग बो हाला सो नंकार जु है आ सोन तिन नंकार जु अंग बोंग थे केप मंग बोंग ता थाक लाब नै लुन लाब नै एन हा दक ओलकर बेंग लोंग को अन मा कि दु हेदी बांग केप मा बांग फारो ले दु ता दंग नंग पा नि सार प लै नुनु लोंग हेदी जिर को अन मा ला कार जु तें थाक थेक नै थाक थेक लाब ल ते ला लु फा जाम पो अमर को सोन नो ने ने बांग थाक थेक सार बो अमा सी লং লগ ল সুট বাং তা
1: জোনস পেন আলু
0: জুন পেন জুন কে চেং কে হাম রেন পেন লুকে এংকে লাসো পেন ফি কে পু সুর হাজার লা লা পেন দে সি ডাক্তার আলাং সু নন পু তা তারা লাং সু বের লুং গে আর ফি বাং কে নি বাং গে লুন বারিম লগ লহে লুন দুন সামে ডাক দি ফুটে বই লুন লাং নি কিমি হে নিজের পি হান পি ল নাং লে লুন দুন ওই নি গে লুন বারিম দু ওলো পুল হে নি নিসি তা বিদার লা সুট বাপি চো লং তা হ নিসে আবি পেন আমা নিজের পি ফান গে হালা সুত কে লুন পো পেন আব লুন কি মি লুন জিত আজু পেন সে নাউন্স এ আজু পেন হাং এর ল মা নিজের পি বাঙে কে আমি আনে হাং লিং হো নি ফানি মে না হাং লু পকে ফিরে আন তা চাই হি হি আমার তে চিলু ন দেন পুং কে নি তেন লং জয় এ মানি বাং হে দি নি সে উন এ লং তে হারু নি মা সে সি চি পাথে পনি মি থাং হারমি নম চি রট পন ল হে হারমি নম চি রট বম লুন পম মা সুত বাং নি সে কে কেন কে লং দন লুন আবাং আর জি নে আর জি নে রেকর্ডিং হত বাং হে দি লাতা রেকর্ডিং নাং পু নি নি গ্রাম রং পারে রাম রং ফার নন কনসেল লং ইজিগিতিম ইঞ্জিনিয়ার লোড বান লাসি রেকর্ডিং নাং ফটো নাং তুলি এরা যা এলো মহাল সোত কে চিত্তা কা বাংকে কোমার মা রেকর্ডিং তুম আন কে ইউথ ফেস্টিভ্যাল লং কি লুন চিপাতি লং লিপ ইনকে নি কি চিপাতি আর তালা নি কি চিপাতি দন লাং পমানি রেকর্ডিং দে দালু সব প্র্যাকটিস লা ফটো চিতি লিলা পমানি কোটে বারে রং ফার পিসি লাসো লুন কে রেকর্ডিং লো লাসো বাঙালুন কে

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী কৰাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ বুলি ৰাওনা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশ ল'ব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়াৰ অধীনত গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। শ্ৰীভূমি আৰক্ষীয়ে আজি নিচেই পুৱা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই 2,40,00,000 টকা ইয়াবা টেবলেট জব্দ কৰে আৰু এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ সন্মানীয় ব্যক্তিত্ব ব্ৰজেন বৰুৱাৰ পুণ্যতিথি আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি নিজে ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান

0: শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিয়েষ্টাৰ দিব নালাগে, সেইটো নিদিয়াটোৱে গাইডলাইনত আছে, আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিয়েষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰোঁ। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি এছএমচি আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্ম সমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ, আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ

0: পিকআপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহান জনায়। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ্য বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰা হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাৱৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: এই বৰ্তমান আমি গম পাইছোঁ যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগো আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছো আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছোঁ 3 দিন বা 4 দিনৰ ভিতৰত আমাৰ নাওৰ যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজড নাও এখনো আছে।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
3: আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিঞ্জিৰাম এগ্ৰ'ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটি কঁঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগা পাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটি কঁঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্ৰিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বিভিন্ন ৰাজ্যলৈ নলংগা পাহাৰৰ আনাৰস প্ৰেৰণ কৰা হৈ আহিছে। উদ্যান শস্য বিভাগে গাঁওখনৰ ৰাইজক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে। এই সন্দৰ্ভত গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে কয়।
4: আপোনালোকে সকলোৱে জানে আজি ইণ্টাৰনেশ্যনেল পাইনএপল ডে। মই মোৰ প্ৰচেষ্টা থাকিব এই জাগাটোত আহি আমাৰ মাননীয় বিধায়ক মহোদয়সকলক অৱগত কৰা, কাৰণ জাগাটো আমি উন্নতি কৰিবৰ কাৰণে বা ইয়াৰ যি প্ৰডাকশ্যন আমি

0: সহজে ইন্টারন্যাশনাল মার্কেটত লৈ যোৱাৰ কাৰণে যি সুবিধা, সেই সুবিধাৰ প্ৰথম কথা হ'ল ৰাস্তা। ৰাস্তাটো আজি আহি পাই মই মানে নিজে উপলব্ধি কৰিছোঁ যে ৰাস্তাটো অলপ হেৰি। মই সেইকাৰণে মাননীয় বিধায়ক মহোদয়কো অৱগত কৰাম বা আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ মহোদয়কো মই এইখিনি কথা আগবঢ়াম। পি ডব্লিউ ডি ডিপাৰ্টমেণ্টক ছাৰ্ভে কৰিবৰ কাৰণে মই এটা প্ৰজেক্ট মানে প্লেচ কৰিব পাৰি নেকি তেনেকুৱা এটা মই তেওঁলোকক পঠাম।
1: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা আৰু ডনাৰ ডক্টৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী সাহাই কয় যে ত্ৰিপুৰাত বছৰি প্ৰায় 1.78-1.88 লাখ মেট্ৰিক টন মাটি কঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় 23,000 মেট্ৰিক টন জি আই টেকযুক্ত কুইন প্ৰজাতিৰ মাটি কঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মাটি কঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীশাহাই কয় যে এই পদক্ষেপে ৰপ্তানি বৃদ্ধি আৰু ত্ৰিপুৰাৰ সংস্কৃতি, হস্তশিল্পজাত সামগ্ৰী আৰু পৰ্যটনৰ প্ৰসাৰত সহায় কৰিব। ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত 2028 চনৰ ভিতৰত ফলবিধৰ অৰ্থনৈতিক মূল্য 35 কোটিৰ পৰা 200 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে 236 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কুইন পাইনাপেলৰ মিছনৰ বিষয়ে আলোকপাত কৰে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমানৰ দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা চিকিৎসালয়ত আজি বিজেপিৰ বিশ্বনাথ মণ্ডলে এটা বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত বিধায়ক পল্লৱ লোচন দাসে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অন্যান্য কাৰ্যসূচীত ভাগ লয়। শিবিৰত তেজৰ বিভিন্ন পৰীক্ষা আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত অংশ লোৱাৰ পাছত এই পদক্ষেপ পুনৰ পঢ়ি দিছো। কাৰ্যসূচীত অংশ লোৱাৰ পিছত এই পদক্ষেপৰ সন্দৰ্ভত বিধায়ক শ্ৰীদাসে এইদৰে কয়।
2: বিশ্বনাথবাসী ৰাইজক আমি কিছু সজাগ কৰাৰ প্ৰয়োজন আছে স্বাস্থ্য সম্পৰ্কে। তো আমি ৰাইজক সেৱা কৰিবলৈ যাওঁতে যে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আমি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন, যাতে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। তাৰে এটা অংশ হিচাপে আমি এটা প্ৰয়াস কৰিছোঁ যে আমি বিশ্বনাথ জিলা চিকিৎসালয় আমি নিজৰ নিজৰ সকলোৱে তেজৰ পৰীক্ষা কৰোৱাইছোঁ। আৰু যিহেতু এই চিকিৎসালয়খনত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয় আৰু সকলো ৰাইজৰ বাবে বিনামূলীয়াকৈ তেজৰ পৰীক্ষা কৰা হয়, আৰু বহুত ৰাইজে এই সম্পৰ্কে অৱগত নহয়, খবৰ নাপায়, সেইকাৰণে ৰাইজ ইয়ালৈ নাহে। সেইবাবে আমি সকলো ৰাইজক এই প্ৰয়াসৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে মই বিধায়ক হিচাপে নিজে মই নিজৰ তেজৰ পৰীক্ষা বিনামূলীয়াকৈ কৰিছোঁ আৰু এনেকৈ প্ৰত্যেক শনিবাৰে আমি প্ৰয়াস কৰিম।
1: অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰনিৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে

0: শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী সুৰক্ষাৰ বিষয়ে বিতংভাৱে জনায়। তদুপৰি অনুষ্ঠানত বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহৰো ব্যাখ্যা কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জেন্দিৰাণী ডেকাই। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 গ'লত ড্ৰ হোৱাৰ সুবাদতে দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ব্ৰেজায়নক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা সত্বেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 গ'লত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবো ভাৰ্ডে আৰু ছৌদি আৰৱৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গোলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি।

vosik nipai inkoira nerkep adaprang ajai me kirot kaparju ponji aputhak lamthe chipajer midam iksina studio aghuri penap ada porphai trokra minute kep a pornang litum kangdo kardomalo nang deng along asona sona lonar julong ikji porphai trokra minute pli kep a pornang litum karbilun barim ang deng along asona sona lonar julong ikji studio aghuri porphai troxira minute kep a pornang litum krimsoma rajai mek ang deng along rupjili ingtipi lapen manja a klimsumar atum angbong pen ason ason hirjir tomo lun lahai mokha kache than alamjir arjulong ekji studio aghuri porphai troxi ra minute plike ba pornang litum lun chitu ajai mek angdeng along ason ason lun arjulong ekji studio aghuri porphai ner kebra minute thom keb apor nang litum alom bilom ajai mek mate kachuningri alunji rajai mek angdeng along asona sona lunar julong ikji porphai sir kebra minute krep ho por nang litum hindi alamar jana lun angdeng along asona sona lunar julong ikji porphai sir kebra minute pli kebra pho por lethot setame nang litum english alun arjulong ikji porphai kebra minute krep ho apor nang litum tirimakaya jai mek angdeng along Samson Singh ingti akaya lamo aputhak lamjir than arjulong ikji studio porphai kebra minute pho kebra pho apor nanglitum ingdeng pharoi sira thong kebra pho man ki bat ajai mek arjulong ikji porphai krisi apor lethot seta me nanglitum मन की बात अजय मेक ऑनरेबल प्राइम मिनिस्टर अके हाय नरेंद्र मोदी पेन निंग अरलो आलम थे कि जाय आलम थे अर्जुलोंग इक्जी परफाय क्रेसीरा मिनि थम के बा पर नांगली तुम दिल्ली पेन के पचेता आसामिस आलम लार पेन इंगदेंग फरोसीरा थम के बा फ मन की बात अजय मेक नांगली तुम अर्जुलोंग इक्जी स्टूडियो अघोरी परफाय क्रेहिनिया पर नांगली तुम কার্বি আলামলার পেন সিতামে নাংলিতুম মান কি বাত আজাই মেক লাদাখ আকাশবাণী ডিফু স্টেশন আলং পেন কেপাচেতাক আরজুলং ইকজি তাংতে পেনাপ আদাপ কিরত কেপার জুজি আজাই মেক কে লাপু আন এক হেনল লাকে আকাশবাণী ডিফু নন আদুন্থু আজাই মেক আংদেং আলং কার্বি লুন চেথাক আরজু ইকসিনা আপ্রাং সি আর জুয়েক লোনা দুঞ্জি মা দুন্দে মা পু আলুন লাবাংসো আলুন কিলুন আবাং লাকে তিউরি রং পি লাপেন বাড়ি রং ফারপি তো তাংতে নন এলিতুম লাবাংসো আলুন আর জুয়েক সিনা